मौसम कितना मस्ताना है, तू ना जान सकी है कि रास्ता पे कौन भिड़ाई सके तुके। और रास्ते पे कोई भिड़ाई है तो हो सके कि बात बन जाए। यू आर उजाला रेडियो है सुन लो सोमतेन सरनाम दिस की समाचार दिल है सरनामी दोस्तों फन सुरीनाम सोमतेन उजाला रेडियो पर। In een relatie beloven we alles, toch? Konijn, hè, die staat je op hoog hega. Dan beloven we van alles en nog wat. Kunnen kunnen niet behouden, hè. Kunnen kunnen na niet behouden, hega. Sommigen komen hun afspraken na. Sommigen weer niet. Maar deer je niet wel, hecha. Deer je niet wel, hecha. Op jaar mee. Jontje beloofd kunnen, hè. Oké, niet behouden, hega. Die komen ze altijd na, toch? Echt op jaar kunnen wel. Mijne, tujhe, kabhi kuch kaha tha. Aar jo bhi kaha...

चाहा तो बहुत ना चाहा तुझे, वाह क्या गाना है सुनो वालों। एंड फॉर द डैमस इन हियर बेस मेजर लीव फॉर द अंदर है डू नीड सो हार्ड टुगेदर वक्त एक बात नहीं ऑनसेकर हो जाएगा। Nou ja, voor sommige mannen en vrouwen, ja, kijk, als je ene niet wilt, dan gaan we verder. Maar soms vind je iemand heel erg leuk, toch? En dan blijf je daar hangen. You are Ujala Radio, je hebt een Ujala Radio, je hebt een programma. Wij gaan...

मौसम कितना मस्ताना है, तू ना जान सकी है कि रास्ता पे कौन भिड़ाई सके तुके। और रास्ते पे कोई भिड़ाई तो हो सके कि बात बन जाए। यू आर उजाला रेडियो है, सुन लो सोमतेन सरनाम दिस की समाचार। दिल है सरनामी दिस तो फन सुरीनाम सोमतेन उजाला रेडियो पर। In een relatie beloven we alles, toch? Konijn, hè, die staat je op hoog hega, dan beloven we van alles en nog wat. Kunnen we niet behouden, hè? Kunnen we na niet behouden, hega? Sommigen komen hun afspraken na, sommigen weer niet. Maar deer je niet wel, hecha. Deer je niet wel, hecha, op jaar mee. Jontje beloofd krijgen, oké, niet behouden, hega. Die komen ze altijd na, toch? Echt op jaar kunnen wel. Mijne, tujhe, kabhi kuch kaha tha. Aur jo bhi kaha...

ओ मेरे राजा ओ मेरे रानी भी आपने सुने हैं उजाला रेडियो के जरिए पेश किया गया है en ik blijf nog een beetje hangen. Ja, ik vind het leuk vandaag. Wat gezellig hier. Goedemiddag allemaal, welkom op deze zondagmiddag. Mausam, bahut hi mastana hai, bahut hi achha hai.